khabang takuk te bukuk so ma kol bai ba khani kok sa jak te ing thang phia nang la ani ba gai simi no abu bu kok ko bai no ma kol bai ba khani kok sa jak te ing thang ma hai akok bu ko bai nang le ani ba gai simi no khana de hake aur samu shuru bi de prama shikang নবনীল চাকমা তে পারমিতারি আং বৈরে সব দেখ।